লাপুৱা নপৰ নাংলিটুম বকলীয়া কেচিয়াছ তুমকিলোন আলোন কাৰ্ডম কাৰ্ডম কেথে আমানপু আৰ্জুৱেক লং টাংল আদন্থুৱালোন আৰ্জুৱেক চেনাং চেমচনিং তি লাপেন আৰিচাং হ তুমকিলোন আলোন আলোন আলাম থেইলাকে লোন ৰাব ৰাব নাং টাংটেলা বাংচলোন আৰ্জুৱেক চেনাং।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, উজনিৰ বান প্ৰভাৱিত জিলা 4খনৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে আজিৰে পৰা জৰীপ, ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, আই আই টি গুৱাহাটীৰ গৱেষকৰ পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্ৰ উদ্ভাৱন, দেশজুৰি আজি হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ, আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 1,47,374 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শিৱসাগৰ আৰু চৰাইদেউত শুকুৰবাৰৰ পৰা অহা ধুমুহা বৰষুণৰ ফলত বিস্তীৰ্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। শিৱসাগৰৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্ৰিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে শিৱসাগৰ জিলাৰ নিৰ্মীয়মান 4খৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাশনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। গোলাঘাট জিলাৰ মৰঙী অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ

0: এই পানীয়ে ট্ৰাকৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে নবিল মথাউৰিৰ ওপৰেৰেও পানী বাগৰিবলৈ লৈছে। নুমলীগড়ৰ পশ্চিম ধোদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান্ধ ছিগি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধোদাঙৰ আৱাসিক এলেকাও প্লাবিত হোৱাৰ আশংকাই দেখা দিয়াৰ সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি 20টাতকৈও অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। ইপিনে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত আজিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। যোৰহাট জিলাত বানত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ উত্তৰ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা অত্যাধুনিক মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰ সম্পৰ্কে শিক্ষক শিক্ষয়িত্ৰীসকলক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত কালি প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষক কাৰ্যসূচীত ৰূপজ্যোতি কুৰ্মী, বিকাশ শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একেদৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জৰীপ কাৰ্যসূচী সন্দৰ্ভত কালি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেদ, মাটি আৰু আৱৰ্জনা নিষ্কাশনৰ কাম অব্যাহত আছে। জলসম্পদ বিভাগে ONGCৰ সহযোগত বৃহৎ পাইপেৰে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰৰ বিভিন্ন অঞ্চলত আবদ্ধ পানী উলিওৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি জিলাখনৰ বন্ধ হৈ পৰা নলা নৰ্দমাসমূহো পৰিষ্কাৰ কৰা হৈছে। এই সন্দৰ্ভত ONGCৰ এগৰাকী বিষয়াই এইদৰে কয়।
1: हम लोगों के हिसाब से जो ऑनरेबल मिनिस्टर विमल बोरा सर एंड सुशांतो बोरगुहाई साहब ने जो वाटर रिसोर्सेज के मंत्री हैं जब हम लोग यहां आए थे 31 तारीख को इट वाज रियली वेरी पैथेटिक ऑल दोज एरियाज एंड विलेजेज वेयर टोटली सबमर्ज्ड। आने के बाद जैसे ही बोला हम लोगों ने अपने जितने ऐसे बड़े रिसोर्सेज हैं हम लोगों ने उसी रात को मूव किया लेकिन इतनी डिफिकल्टी थी क्योंकि सब लोग सड़क पर थे द कैटल्स वेयर ऑल्सो ऑन द रोड फिर भी हमारी टीम ने जितना ONGC को देख रहे हैं ऑपरेशंस हम लोग छोड़ के यहां सोचे कि जितनी प्रायोरिटी है हमारे कम से कम 20 से ज्यादा गांव ऐसे हैं जो मंत्री साहब ने बताया है सबमर्ज थे उन गांव से पानी निकालने का नेचुरली जो जा रहा था यहां से वो कम था सबसे पहले कि गांव जो पानी में सबमर्ज हो उनका पानी निकल जाए।
0: জিলাখনৰ ঐতিহাসিক বেদবাৰী বৰপাত্ৰ দৌল চৌহদত কালি সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ সৈতে লগ লাগি ঐতিহাসিক মঠ, মন্দিৰ, দেৱালয়, বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে। ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবৰাৰ বানপীড়িত অঞ্চলৰ পৰিস্থিতিৰ বুজ লৈ কালি মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বৈজ্ঞানিকভাৱে বান সমস্যা সমাধান কৰিব বিচাৰে। তেওঁ লগতে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহক একেলগে কাম কৰি বিষয়টোৰ উদ্ভাৱনমূলক স্থায়ী সমাধান উলিয়াবলৈ আহ্বান জনায়।
2: নোৱা নদীৰ পানীয়ে আমাৰ মথাউৰিটো ভাঙি লৈ যায়, ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ, আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ।
0: মুখ্যমন্ত্ৰীয়ে যোৱা 5 আগষ্টত নোৱা নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াৰ ফলত বানৰ কবলৰ পৰা অঞ্চলটোত উপস্থিত হৈ কালি মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত লোকৰ সমস্যাৰো বুজ লয়। নোৱানৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্ৰস্ত কৃষক ৰাইজক তেওঁ পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ আশ্বাস দিয়ে। এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহল আৰু নীলিমা দেৱী উপস্থিত থাকে। বানৰ পাছত হ'ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে সমন্বিতভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত কালি জনতা ভৱনত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বান পৰিস্থিতি আৰু জনস্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰা হয়। সভাত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পাল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, রাষ্ট্রীয় স্বাস্থ্য অভিযান পরিচালন সঞ্চালক ডক্টর লক্ষ্মণ।

0: অনুষ্ঠান এছ আৰু জল জীৱন মিছনৰ পৰিচালন সঞ্চালক কৈলাশ কাৰ্তিক উপস্থিত থাকে। তদুপৰি চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। বানৰ পাছত খোৱাপানীৰ উৎসসমূহ দূষিত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বিশুদ্ধ খোৱাপানী যোগান আৰু পানীৰ গুণাগুণ পৰীক্ষাৰ ক্ষেত্ৰত সভাত গুৰুত্ব আৰোপ কৰা হয়। বান ক্ষতিগ্ৰস্ত অঞ্চলত যোগান ধৰা পানী যাতে সম্পূৰ্ণৰূপে নিৰাপদ আৰু সেৱনৰ উপযোগী হয় সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক সতৰ্কতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়। বিশেষকৈ পানীৰ নমুনা সংগ্ৰহ কৰি ইয়াৰ গুণাগুণ পৰীক্ষা কৰাৰ লগতে কোনো পানীৰ উৎস সেৱনৰ অনুপযোগী হলে সেয়া ব্যৱহাৰ নকৰিবলৈ তাৎক্ষণিকভাৱে জনসাধাৰণক সজাগ কৰাৰ বিষয়েও আলোচনা কৰা হয়। বানৰ পাছত ডায়েৰিয়া, কলেৰা আৰু অন্যান্য ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জনসচেতনতা সৃষ্টিৰ বিষয়টো সভাত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি আশাকৰ্মী, স্বাস্থ্যকৰ্মী আৰু জলমিত্ৰৰ জৰিয়তে পানী উতলাই বা উপযুক্তভাৱে শোধন কৰি সেৱন কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা, খোৱা সামগ্ৰী ঢাকি ৰখা আদি বিভিন্ন বিষয়ত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত কালি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ বানৰ পাছৰ পৰিস্থিতিৰ বিষয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত বানপীড়িত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানীৰ যোগান, অনাময় ব্যৱস্থা গঢ়ি তোলা, ক্ষয়ক্ষতিৰ সঠিক মূল্যায়ন তথা সাহায্য আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন খণ্ডক অধিক সুসংগঠিত, বহনক্ষম আৰু পৰ্যটক অনুকূল কৰি তোলাৰ লক্ষ্যৰে কালি কহৰাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সমাগত পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন ব্যৱস্থা অধিক উন্নত কৰাৰ লগতে পৰ্যটনৰ জৰিয়তে স্থানীয় ৰাইজৰ সংস্থাপনৰ বাট মুকলিৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত জীপ চাফাৰী, হাতী চাফাৰী, স্থানীয় পৰ্যটন উদ্যোগী, বিভিন্ন দল সংগঠন আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰা হয়। ইয়াৰ পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বৰজুৰি গাঁৱত অৱস্থিত বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰৰ পুনৰ্বাসন ব্যৱস্থা পৰ্যবেক্ষণ কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে নিৰ্মীয়মান 32টা আৱাসগৃহও পৰিদৰ্শন কৰে।
1: কাজিৰঙাৰ বন বিভাগৰ কৰ্মচাৰীসকলৰ কাৰণে এটা আৱাসগৃহৰ প্ৰয়োজন আছিল আৰু এই আৱাসগৃহটো খুব সুন্দৰভাৱে একেবাৰে চহৰৰ মাজমজিয়াতে কৰা হৈছে। যিসকল বন বিভাগৰ বিষয়া কৰ্মচাৰী আছে সকলোৱে অত্যন্ত কষ্ট কৰি কাম কৰে। গতিকে ইয়াত আমাৰ তৃতীয় বৰ্গৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে 32টা এপাৰ্টমেণ্ট সুন্দৰভাৱে বনোৱা হৈছে আৰু মই ভাবোঁ যে এই 32টা এপাৰ্টমেণ্টে কাজিৰঙাৰ বন বিভাগৰ কৰ্মচাৰীসকলৰ বহুখিনি অভাৱ, বহুদিনীয়া অভাৱ কিছু পূৰণ কৰিব।
0: ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্ৰ উদ্ভাৱন কৰিছে। এই উদ্ভাৱনে জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰাত সহায় কৰিব। ইআই নামৰ এই যন্ত্ৰই উৎসস্থলীতে বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব আৰু পানী শোধন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব। এই গৱেষণাৰ ফলাফল IEEE-ৰ জাৰ্নেলত প্ৰকাশ পাইছে। ইআই যন্ত্ৰই ৰঙীন যৌগ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াৰে কাম কৰে। এই ৰঙৰ তীব্ৰতাই বিষাক্ত পদাৰ্থৰ ঘনত্ব সূচায়। মৌলিক অপ্টিকেল নীতি ব্যৱহাৰ কৰি যন্ত্ৰটোৱে পানীৰ বিশ্লেষণ কৰে, ছেন্সৰৰ সংকেতক ডিজিটেল তথ্যলৈ ৰূপান্তৰিত কৰে আৰু বিষাক্ত পদাৰ্থৰ ঘনত্ব প্ৰদৰ্শন কৰে। সমগ্ৰ দেশজুৰি আজি হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হ'ব আৰু 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ কিউহানক 14-21, 21-14, 21-14 গেমত পৰাস্ত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ মঞ্জিত গগৈৰ সৈতে।
2: গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত অসমৰ শেহতীয়া বান পৰিস্থিতি, চৰকাৰী সাহায্য বিতৰণ ব্যৱস্থা

0: কে ধৰি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অহা 4 বছৰত অসমত বানৰ ভয়াৱহতা আৰু অধিক বৃদ্ধি পাব। দিল্লীস্থিত জলবায়ু গৱেষণা কেন্দ্ৰ ক্লাইমেট ট্ৰেণ্ডছৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে নিয়মীয়া বাৰ্তা কাকতে এই সন্দৰ্ভত সবিস্তাৰে এটা বাতৰি প্ৰকাশ কৰিছে। বানে ধোৱা চৰাইদেউ, শিৱসাগৰত শুকুৰবাৰৰ পৰা হোৱা ধুমুহা বৰষুণে পুনৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। জলপ্ৰলয়ত এই পৰ্যন্ত 2.5 লাখৰো অধিক পশুধনৰ মৃত্যু হৈছে। আমাৰ অসম কাকতে এই সন্দৰ্ভত যুগুতোৱা এটা বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। হিমালয় অঞ্চলত বৃদ্ধি পোৱা উষ্ণতা, বৰষুণৰ ধৰণৰ পৰিৱৰ্তন, অনিয়ন্ত্ৰিত নগৰীকৰণ আৰু বানপ্ৰৱণ অঞ্চলত বৃদ্ধি পোৱা জনবসতিয়ে পৰিস্থিতি ভৱিষ্যতে অধিক জটিল হোৱাৰ আশংকা কঢ়িয়াইছে। অসমীয়া খবৰ কাকতত এই বাতৰিটোক তথ্য সহকাৰে পৰিৱেশন কৰা হৈছে। ৰাজ্য চৰকাৰৰ বান সাহায্য প্ৰদানত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰা এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে সংসদত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026 উত্থাপনৰ বাবে কুচকাৱাজ কৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ মানচিত্ৰ সলনি হোৱাৰ সম্ভাৱনা আছে বুলি দৈনিক অসম কাকতে আছুতীয়াকৈ প্ৰথম পৃষ্ঠাত এটা বাতৰি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলাৰ বানপীড়িতৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ বাতৰিটো অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকতেও প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ অধীনস্থ শিক্ষকসকলৰ দৰমহা প্ৰদান ব্যৱস্থা সলনি কৰাক লৈ ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰি পৰিৱেশন কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগুৱাই পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। উজনিৰ বান প্ৰভাৱিত জিলা 4খনৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে আজিৰে পৰা জৰীপ। ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। IIT গুৱাহাটীৰ গৱেষকৰ পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্ৰ উদ্ভাৱন। দেশজুৰি আজি হৰঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ। আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

চৰাইদেউ কাৰ্বি আংলং লখিমপুৰ লাপেন বিশ্বনাথ ডিষ্ট্ৰিক্ট অংটো মহাভাৰ নং আন্তা লাং বেৰচি দলাং শিৱসাগৰ লাপেনটে চৰাইদেউ আলং ভমতাৰ নিপেন তমন আৰু কেৱাং আজক অংডু মহাভাৰ পুথত লাং ইংলুম থুল শিৱসাগৰ অংডুঙাদিম আলং লাং আংটান কেবাৰুণ এ আজক নন আন্তা লাং পাবিপ্লাক লাং গোলাঘাট ডিষ্ট্ৰিক্ট মৰংগি আহাৱাৰ আলং পুথত লাং থেথুল গোলাঘাট ডিষ্ট্ৰিক্ট আলং ধনশ্ৰী আলং ৰয় লাংগেথে আজক তে বক্তাৰাই আৰং লাং ইংল নুমলীগড় আলংটা ধনশ্ৰী আলং ৰয় লাংগেথে আজক অংটুং হাৱাৰ লাং ইংল আপাৰ আছাম লং লাংগেথে পেন খি দাঁত কানহক নি কেনহক নাই ফ্লি ডিষ্ট্ৰিক্ট আলং পেনি পেন কালাখা কানহক কালাখা আকাম পাংচেংল ফার্স্ট ফেস আহুত পাই পাই চেকলু নিফাই থংকে পারনি আন কালাখা পাদুপ বাংসো কালাখা মেসেন পেনকে পাচুন উনাফান ডিস্ট্রিক্ট ফ্লি ডিস্ট্রিক্ট কমিশনার

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। শ্ৰীভূমি জিলাত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই অভিযান ৰূপায়ণ কৰা হৈছে। কাইলৈ শ্ৰীভূমি চহৰত দিনৰ 10 বজাত তিৰংগা পতাকা সমদল উলিওৱা হ'ব। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। মোদী চৰকাৰে ঔপনিৱেশিক যুগৰ আইনৰ ঠাইত প্ৰৱৰ্তন কৰা নতুন ফৌজদাৰী আইন 3খন প্ৰযুক্তি, সময়সীমা আৰু বিশ্বাসৰ ওপৰত আধাৰিত বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান অহা 16 আগষ্টৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। সমগ্ৰ দেশত আজি ভাৰতীয় আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী উদযাপন কৰা হৈছে। আজিৰ দিনটো আগষ্ট ক্ৰান্তি দিন বুলিও জনা যায়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে পানী আৰু অন্যান্য জৈৱিক নমুনাত থকা বিষাক্ত পদাৰ্থ চিনাক্ত কৰিব পৰা অত্যাধুনিক যন্ত্ৰ উদ্ভাৱন কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়াৰে পৰা জীপ আৰু হাতী ছাফাৰীৰ বাবে অনলাইন বুকিং ব্যৱস্থা আৰম্ভ হ'ব। আৰু অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ

ৰেডিঅ' কাৰ্যৰাতম আদুন্ধু আৰ্যু চিনান পাৰুল বৰ্মন কিলোন হাই মাজাং দি পু বাংচলন তাঁতে আৰ্যু চিনাক লু বাংচলন।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা, সাংস্কৃতিক ঐতিহ্য উদযাপনৰ বাবে নাগৰিকসকলক উৎসাহিত কৰিবলৈ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান, শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত আজিৰে পৰা ক্ষয় ক্ষতিৰ জৰীপ, অসম বিদ্যুৎ সঞ্চালন ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক, ভাৰত ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী আগষ্ট ক্ৰান্তি দিৱস হিচাপে পালন আৰু অসম কন্যা অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে ডলী দেৱী। এতিয়া শুনক বিতং বাতৰি। দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্য উদযাপনৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান আজি আৰম্ভ হৈছে। 17 আগষ্টত এই অভিযানৰ সামৰণি পৰিব। 2022 চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্ৰহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক তিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। অভিযানৰ অংশ হিচাপে দেশৰ বিভিন্ন প্ৰান্তত বন্দে মাতৰম সমবেত কণ্ঠত পৰিৱেশন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এই অভিযান ৰূপায়ণ কৰা হৈছে। চিৰাং জিলা প্ৰশাসনে আজি পুৱা সদৰ কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা হৰ ঘৰ তিৰংগা যাত্ৰা উলিয়ায়। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। শ্ৰীভূমি জিলাত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই অভিযান ৰূপায়ণ কৰা হৈছে। কাইলৈ শ্ৰীভূমি চহৰত দিনৰ 10 বজাত তিৰংগ পতাকা সমদল উলিওৱা হ'ব। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হ'বলগীয়া এই সমদল আৱৰ্ত ভৱন হৈ জিলা গ্ৰন্থাগাৰ ভৱনত সামৰণি পৰিব। ইপিনে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা 14 আগষ্ট পৰ্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ 35টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। আজিৰে পৰা 15 আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ তিৰংগা পতাকাৰ 3টা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ তিৰংগ আলপনা আৰু প্ৰদৰ্শনী আয়োজন কৰা হৈছে। 12 আগষ্টৰ বিয়লি চাইকেল সমদল, 13 আগষ্টত বন্দে মাতৰম বিষয়বস্তুলৈ সাংস্কৃতিক অনুষ্ঠান আৰু 14 আগষ্টত বিভাজন আৰু বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ'ব। ইয়াৰ লগতে মাই গভ পৰ্টেলত অনলাইন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। কাছাৰ জিলাৰ শিলচৰত আজি এই অভিযানৰ সৈতে সংগতি ৰাখি মটৰচাইকেল সমদলৰ আয়োজন কৰা হয়। এই সমদলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা দণ্ডাধীশ ডেভিড কুমাৰ বৰাৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেসংখ্যক বিষয়া কৰ্মী উপস্থিত থাকে। কাছাৰ জিলাত এই অভিযান সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা আখিৰাণী দাস।
1: হৰ ঘৰ তিৰংগা কাৰ্যসূচী আৰু দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে আজি কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত তিৰংগা বাইক ৰেলীৰ আয়োজন কৰা হয়। এই বাইক ৰেলী শিলচৰ চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰে। কাছাৰ জিলা আৰক্ষী আৰু জিলা পৰিবহন বিভাগৰ সহযোগত আয়োজন কৰা এই সমাৱেশক বিষয়াসকলৰ লগতে নাগৰিকসকলো উৎসাহেৰে অংশগ্ৰহণ কৰে। হাতত জাতীয় পতাকা আৰু বাইকত তিৰংগা লৈ অংশগ্ৰহণকাৰীসকলে এই ৰেলীত যোগদান কৰে। এই সমাৱেশত জিলাখনৰ বিভিন্ন প্ৰান্তত দেশপ্ৰেম, জাতীয় সংহতি আৰু স্বাধীনতা দিৱসৰ পৰিৱেশ বিয়পোৱাৰ বাৰ্তা প্ৰেৰণ কৰা হয়। ইয়াৰ অংশ হিচাপে কাছাৰ জিলাৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আৰু শিক্ষানুষ্ঠানত

0: 10 আগষ্টৰ পৰা 14 আগষ্টলৈ চিত্ৰাংকন ৰচনা আৰু বিতৰ্ক প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ'ব। অহা 14 আগষ্টত গান্ধী ভৱনত অনুষ্ঠিত হ'ব চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা। আনহাতে চৰকাৰী বিভাগ, বিদ্যালয়, বজাৰ, ৰাজহুৱা স্থানকে ধৰি বিভিন্ন অঞ্চলত স্বচ্ছতা অভিযানো চলোৱা হ'ব।
1: উত্তৰ পূব সীমান্ত ৰেলৱে 17 আগষ্টলৈ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে।

0: প্ৰদৰ্শন কৰিছে। ৰেলৱে ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বাদ্যযন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে। তদুপৰি ঐক্য তথা ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা শক্তিশালী কৰাৰ বাবে ত্ৰিৰংগ পতাকাৰ সৈতে ছেলফি আপলোড কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰা হৈছে। অসমৰ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাত আজিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ জিলাৰ ডিমৌ সমজিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা ডিমৌৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষয়ক্ষতিৰ জৰীপ আৰম্ভ হৈছে। গড়গাঁও পঞ্চায়তৰ 2 নম্বৰ ৰামু গাঁৱৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰা হয়। সমজিলা আয়ুক্ত লুকুমণি বৰাই প্ৰকাশ কৰা মতে জৰীপৰ বাবে 80 গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। বানত ক্ষতিগ্ৰস্ত বাসগৃহ, পশুধন আৰু অন্যান্য সামগ্ৰীৰ জৰীপ 15 দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয়।
1: আজি গোটেই আমি ৰাইজৰ সহযোগিতাত আমি গোটেই এণ্টায়াৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট, আচলতে শিৱসাগৰ ডিষ্ট্ৰিক্টে নহয় গোটেই 4টা ডিষ্ট্ৰিক্ট কভাৰ কৰি আজি ছাৰ্ভেখিনি হৈছে। গতিকে আমিও আহিছোঁ আজি ডিমৌ LAC-ক ৰিপ্ৰেজেণ্ট কৰি ৰামু গাঁৱৰ পৰা আমি আৰম্ভ কৰিছোঁ গোটেই জৰীপৰ কামখিনি। আৰু এইটোলৈ আচলতে ৰাইজো ৰৈ আছিলে, ছাৰ্ভেৰ জৰিয়তে আচল পিকচাৰটো ওলাব আৰু এটা ফিনেন্সিয়েল এছিষ্টেণ্ট যোনটোৱে তেওঁলোকক সহায় কৰিব পাৰে, ছাৰ্ভেৰ জৰিয়তে যিটো এছিষ্টেণ্ট তেওঁলোকে লাভ কৰিব সেইখিনি সঁচাকৈ হাতাহ দিব বুলি আমি ভাবিব পাৰোঁ। কাৰণ এতিয়া ফুলি আৰু ছিভিয়াৰলি ডেমেজ প্ৰতিটো পৰিয়ালক 1,20,000, সেইটো অট'মেটিকেলি আহি যাব মোবাইল এপতে যিহেতু গোটেই কামখিনি হ'ব। কেটেল ছেটটোত বাই ডিফল্ট সোমাই যাব, কেটেল ছেটৰ কাৰণে 3,000 হেণ্ডলুম, প্ৰতি ঘৰতে আমাৰ তাঁতশাল বা এইখিনি থাকেই, গতিকে তাৰ কাৰণে 10,000, এটা এটা গৰুৰ মানে যিটো ফিনেন্সিয়েল এছিষ্টেণ্ট, যদি গৰু নাইকিয়া হৈ গৈছে বানে লৈ গৈছে তেতিয়াহ'লে 37,500, এনেকৈ যোগ কৰি কৰি মিনিমাম আপোনাৰ 1,70,000 হ'ব আৰু মেক্সিমাম ইট কেন গ' আপ টু 3,65,70,000।
0: 30 ছেপ্টেম্বৰৰ ভিতৰত ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ধন আদায় দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰী বিমল বৰাই শিৱসাগৰৰ নামদাং নৈ দলঙৰ সমীপৰ অঞ্চল পৰিদৰ্শন কৰি বানৰ ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে সৰ্বাধিক 3,50,000 টকালৈ সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাট সমজিলাত আৰম্ভ হোৱা বানৰ ক্ষয়ক্ষতিৰ জৰীপ কাৰ্য তদাৰক কৰে। ইপিনে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ জিলা বিজেপিৰ সহযোগত জিলাখনৰ বান ক্ষতিগ্ৰস্ত অঞ্চললৈ সাহায্য সামগ্ৰী বিতৰণ কৰে। বান প্ৰভাৱিত লোকসকলৰ সহায়ৰ বাবে অসমৰ 4গৰাকী সাংসদে নিজাববীয়াকৈ সাহায্য আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে।
2: আমাক ইয়াৰ পুনৰ সংস্থাপনৰ বা যিকোনো পুনৰ নিৰ্মাণৰ বাবে কিছু অৰ্থ সাহাৰ্য আগবঢ়াইছে। আমি জিলা আয়ুক্তৰ জৰিয়তে বিধায়কৰ লগত কথা পাতি সেই ধনৰাশি খৰচ কৰিম। এতিয়ালৈকে 1 কোটি টকা প্ৰদান কৰিছে আৰু মই তেওঁলোকৰ লগত সম পৰিমাণৰ ধন দি প্ৰকল্পবিলাকত সহযোগ কৰিম। বীৰেণ বৈশ্য ডাঙৰীয়াই 50 লাখ টকা দিয়াৰ কথা কৈছে, তেওঁৰ সৈতে ময়ো 50 লাখ মোৰ বুজিৰ পৰা দিম। প্ৰদান বৰদেৱে 25 লাখ টকা দিয়াৰ কথা কৈছে, তেখেতৰ তাতে 25 লাখ টকা দিম। ফণীভূষণ চৌধুৰীদেৱে 25 লাখ টকা দিয়াৰ কথা কৈছে, তেখেতৰ মোৰ পৰা 25 লাখ টকা দিম। গতিকে তেখেতসকলৰ পৰা 1 কোটি টকা আমি প্ৰতিশ্ৰুতি লাভ কৰিছোঁ আৰু সেই 1 কোটি টকাৰ লগত আমাৰ ফালৰ পৰাও 1 কোটি টকা সাংসদ পুঁজিৰ পৰা।
0: স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে কয় যে বানৰ পৰৱৰ্তী সময়ছোৱাত কৃষকসকলৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ বাবে বিভিন্ন ঠাইত স্বাস্থ্য শিবিৰ মুকলি কৰা হৈছে। শিৱসাগৰৰ চকীমুখত আজি আয়োজিত এটা শিবিৰত শিশুসকলক হাত পৰিষ্কাৰকৈ ধোৱা সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 1,47,374 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ। আমাৰ গোলাঘাট জিলাৰ সংবাদদাতাই জনোৱা মতে নুমলীগড় মৰঙিত পুনৰ বান পৰিস্থিতিয়ে জটিল ৰূপ লৈছে। কেন্দুগুৰি কৰ্দৈগুৰি অঞ্চলত মথাউৰিৰ কাষৰ এটা পথ বানে ছিঙি নিয়াৰ ফলত নতুনকৈ বহু অঞ্চল প্লাবিত হৈছে। ৰাজ্যখনৰ 145খন গাঁও সম্প্ৰতি বানৰ কবলত আছে। পৰৱৰ্তী বাতৰি শুনক ডলি দেৱীৰ পৰা।
3: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শক্তি বিভাগৰ এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত বিভাগটোৰ অধীনস্থ বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। তদুপৰি অসম বিদ্যুৎ সঞ্চালন ব্যৱস্থা শক্তিশালীকৰণ প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। ৰাজ্যৰ উদীয়মান উদ্যোগ খণ্ডৰ বাবে নিৰ্ভৰযোগ্য শক্তি সুনিশ্চিত কৰাৰ লগতে নিকা শক্তি সংবৰ্ধন কৰা সন্দৰ্ভতো বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি গ্ৰামীণ বৈদ্যুতিকীকৰণ ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ লগতে পাৱাৰ গ্ৰীডসমূহ অধিক শক্তি বৈঠকত আলোচনা কৰা হয়। ভাৰত ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী আজি দেশজুৰি উদযাপন কৰা হৈছে। 1942 চনৰ 8 আগষ্টত মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় কংগ্ৰেছৰ কমিটীৰ বৈঠকৰ অন্তত মহাত্মা গান্ধীয়ে

0: আন্দোলন আৰম্ভ কৰিছিল। আন্দোলনৰ সৈতে সংগতি ৰাখি কৰিম কিম্বা মৰিম আহ্বান জনাই মহাত্মা গান্ধীয়ে ব্ৰিটিছে তৎক্ষণাত দেশ ত্যাগ কৰি ভাৰতক স্বাধীনতা প্ৰদান কৰিব লাগে বুলি দাবী জনাইছিল। 9 আগষ্টত এই আন্দোলনে প্ৰসাৰ লাভ কৰিছিল। এই দিনটো আগষ্ট ক্ৰান্তি দিন বুলিও জনা যায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ভাৰত ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। দৰং জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আজি আগষ্ট ক্ৰান্তি দিৱস পালন কৰা হয়। সন্মিলনৰ সভাপতি কমলাকান্ত শৰ্মাৰ সভাপতিত্বত আয়োজিত অনুষ্ঠানত দৰং জিলাৰ বিশিষ্ট মুক্তিযুঁজাৰু প্ৰয়াত দিনেশ্বৰ শৰ্মা, টংকেশ্বৰ শৰ্মা, পানীৰাম দাস, বিপিন চন্দ্ৰ মেধিৰ ত্যাগৰ স্মৃতি ৰোমন্থন কৰা হয়। দেশজুৰি কাইলৈ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উদযাপন কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনবাড়ী কেন্দ্ৰলৈ লৈ গৈ পেলু নিৰ্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে পেলু নিৰ্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্ৰাস হোৱাৰ লগতে মানসিক প্ৰগতি সাধন হয়। তদুপৰি ইয়াৰ জৰিয়তে শিশুসকলে অধিক পৰিপুষ্টি লাভ কৰাৰ লগতে তেওঁলোকৰ শাৰীৰিক বিকাশো ত্বৰান্বিত হয়। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ডিব্ৰুগড় জিলাৰ উদ্যোগত আজি মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা 2026ৰ অধীনত বিশেষ আৰ্থিক সাহায্য প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় জিলা নাহৰকটীয়া পৰিষদ সমিতিৰ সহযোগত বৰবাম বিহু মঞ্চত অনুষ্ঠিত কাৰ্যসূচীত 190 গৰাকী মেধাৱী শিক্ষাৰ্থীক শৈক্ষিক জলপানী প্ৰদান কৰা হয়। বিধায়ক তৰংগ গগৈয়ে চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ সোণোৱালৰ লগতে পৰিষদৰ কেইবাগৰাকীও পাৰিষদ উপস্থিত থাকে। পাঠশালা পৌৰসভাৰ উদ্যোগত আজি হৰি মন্দিৰ প্ৰাংগণত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। পকীকৰণ, বৰষুণৰ পানী সংৰক্ষণ আৰু ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি হোৱাৰ প্ৰতি এক ডাঙৰ ভাবুকি শীৰ্ষক বিষয় সন্দৰ্ভত অনুষ্ঠিত প্ৰতিযোগিতাখনত জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত পাঠশালা পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি, কাৰ্যবাহী বিষয়া আৰু ৱাৰ্ড কমিশ্যনাৰসকলকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
1: অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰাৰ 4ৰ্থ সংস্কৰণ আৰম্ভ হ'ব। ভূমি সংস্কাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত এই অভিযানৰ অধীনত ভূমিৰ পুনৰ জৰীপ তথা ভূমি অভিলেখৰ আধুনিকীকৰণৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ভূমিৰ মালিকীস্বত্ব নিশ্চিতকৰণ তথা বৈজ্ঞানিক মেপিং অভিযানৰ জৰিয়তে ভূমিৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানৰ অধীনত আধুনিক দলিল পঞ্জীয়ন আৰু মূল্যায়নৰ ব্যৱস্থাও কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূমিক মানুহৰ পৰিচয়, অধিকাৰ, নিৰাপত্তা আৰু ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ আধাৰ বুলি উল্লেখ কৰে। তেওঁ কয় যে আধুনিক প্ৰযুক্তি আৰু স্বচ্ছ ব্যৱস্থাপনাৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকৰ ভূমি সম্পৰ্কীয় অধিকাৰ অধিক সুৰক্ষিত কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। মন্ত্ৰী কৌশিক ৰয়ে আজি যোৰহাটৰ তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেকৰগড়াৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ধন ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সৰুচৰাই গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডো পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত খাৰিফ বতৰৰ ধান ক্ৰয় প্ৰক্ৰিয়াৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে কৃষকৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে আগবঢ়োৱা অতিৰিক্ত সাহায্য ব্যৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে সৰুচৰাই গাঁও পঞ্চায়ত সমবায় সমিতিৰ গুদামঘৰৰ সংৰক্ষণ ব্যৱস্থা তথা কাৰ্যক্ষমতাও পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব অনুসূয়া দত্ত বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ডিব্ৰুগড় প্ৰেছ ক্লাবত আজি ৰাজ্যৰ প্ৰথমগৰাকী সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে আগধৰা অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে। সত্য আৰু ন্যায়ৰ পক্ষত নিৰ্ভীকভাৱে থিয় দিয়া কমলা শইকীয়াৰ আদৰ্শ সাংবাদিক সমাজৰ বাবে প্ৰেৰণাৰ উৎস বুলি সাংবাদিকসকলে মত প্ৰকাশ কৰে। অসম কন্যা অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অস্মিতাই আজি দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত ফাইনেলত চীনৰ হান চিয়ান চিক 14-21, 21-14 গেমত পৰাস্ত কৰে। প্ৰথমটো গেমত পৰাজিত হোৱাৰ পাছত অস্মিতাই সবল প্ৰত্যাৱৰ্তন ঘটায় আৰু 53 মিনিটত বিজয় সাব্যস্ত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো BWF খিতাপ হস্তগত কৰে। অস্মিতাই ইয়াৰ পূৰ্বে 2024 চনত এছিয়া দলীয় প্ৰতিযোগিতাৰ স্বৰ্ণ পদক অৰ্জন কৰিছিল। ইয়াৰ উপৰি খেলুৱৈগৰাকীয়ে 2019 চনত অনুষ্ঠিত দক্ষিণ এছিয়ান গেমছত মহিলাৰ ছিংগলছ আৰু দলীয় উভয় খিতানত খিতাপ দখল কৰিছিল। কোৰিয়া মাষ্টাৰ্ছত বিজয়ী হোৱাৰ বাবে অস্মিতা চলিহালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অস্মিতাৰ এই সফলতা নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু সাংস্কৃতিক ঐতিহ্য উদযাপনৰ বাবে

নাগৰিকসকলক উৎসাহিত কৰিবলৈ দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত আজিৰে পৰা ক্ষয় ক্ষতি জৰীপ। অসম বিদ্যুৎ সঞ্চালন ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক। ভাৰত ত্যাগ আন্দোলনৰ 84 সংখ্যক বাৰ্ষিকী আগষ্ট ক্ৰান্তি দিৱস হিচাপে পালন। আৰু অসম কন্যা অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।